हेलो फ्ली सॉन्ग लास्ट शायद फिल्म अकेले हम अकेले तुम, राजा को रानी से प्यार हो गया। We gaan verder met een song uit de film Raja Hindustani. Gezongen door Kumar Sanu en Alka Yagnik. Pucho zara pucho, mujhe kya hua hai?